এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1,000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। 80 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি, প্ৰতিখন জিলাতে হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী লৈ আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। আৰু উচ্চ ন্যায়ালয়ত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1,000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিশপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয় ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালী খুটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় কৰাৰ চিন্তা চৰ্চা কৰিছে। তেওঁ লগতে কয় যে বৃহৎ পৰিমাণৰ গোধনৰ ক্ষতি হোৱা অঞ্চলসমূহত দুগ্ধ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হ'ব।
1: নেপালী খুটি, কমলবস্তি, আমাৰ ৰেলৱে ষ্টেচন, বামুণপুখুৰী, মাজগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছো যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্তত প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধনো আমি মডেল হাউচিং কলনী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, সেই ধৰণে আমি চিন্তা কৰি থৈছোঁ।
0: ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান কিদৰে আগুৱাই নিছে সেই বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বানে বিধ্বস্ত কৰা জিলা চাৰিখনৰ 64,891 পৰিয়ালক ইতিমধ্যে 15,000 টকাকৈ 97,34,00,000 টকা মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি জিলা চাৰিখনৰ 4,00,000 পৰিয়ালক 1 আগষ্টৰ অৰুণোদয়ৰ ধন 2,500 টকালৈ বৃদ্ধি কৰি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে প্ৰভাৱিত অঞ্চলসমূহত জৰীপ চলোৱা হৈছে। এই জৰীপত 960 গৰাকী প্ৰশিক্ষিত শিক্ষকে 8,325টা পৰিয়ালৰ জৰীপ সম্পূৰ্ণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে জৰীপৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এতিয়ালৈ প্ৰায় 150-200 কোটি টকাৰ ক্ষতি হৈছে। 9 আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ জৰীপৰ কাম 30 আগষ্টত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পিছত প্ৰভাৱিত লোকসকলে জৰীপ সন্দৰ্ভত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে বানে ক্ষতি নকৰা এই তালিকাত অন্তৰ্ভুক্ত হলে সেই সন্দৰ্ভতো ৰাইজে অভিযোগ দিব পাৰিব। তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰীক্ষণৰ বাবে 1-15 ছেপ্টেম্বৰলৈ দ্বৈত পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ জৰীপত ৰৈ যোৱা ত্ৰুটিসমূহ পৰীক্ষা কৰা হ'ব। জৰীপত যাতে কোনোধৰণৰ ত্ৰুটি ৰৈ নাযায়, বৈষম্যৰ সৃষ্টি নহয়, তাৰ বাবে অন্য জিলাৰ বিষয়াকো গুণোৎসৱৰ দৰে জৰীপৰ কামত নিয়োজিত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক সাহায্যৰ বাবে প্ৰয়োজনীয় পুঁজি কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়াৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2,00,000 টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433খন গাঁৱৰ 86,832 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে তিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰো প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত কৰা বুলিও তেওঁ কয়।
2: মেৰে প্ৰিয় অসমবাসীও নমস্কাৰ। তিৰংগা আমাৰ শান, আমাৰ মান और हमारी पहचान है। यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें माँ भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आह्वान पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
0: গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত প্ৰদীপ্তি মুঙে মুকলি কৰে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তইও সমদলত ভাগ লয়। অভিযানৰ অংশ হিচাপে দেশপ্ৰেমমূলক বক্তৃতা প্ৰতিযোগিতা, মহিলাৰ ফুটবল খেল আদি অনুষ্ঠিত হ'ব। বাক্সা জিলাৰ সদৰ মুছলপুৰত কালি বিয়লি ত্ৰিৰংগ পতাকা সমদল উলিওৱা হয়। বিশ্বনাথ জিলাতো কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা ত্ৰিৰংগ পতাকা যাত্ৰা কৰা হয়। জিলা আয়ুক্ত কৰবী শইকীয়া কৰণে এই যাত্ৰাৰ শুভাৰম্ভ কৰি সকলোকে এই অভিযানত অংশ ল'বলৈ আহান জনায়। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলন প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। এইবাৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষী, বীৰাংগনা, চি আৰ পি এফ, এছ এছ বি, চি আই এছ এফকে ধৰি 25টা দলে অংশ ল'ব। ত্ৰিপুৰা আৰক্ষীৰ এটা দলেও পেৰেডত অংশ ল'ব। কালি বিয়লি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ বুজ লৈ এইদৰে কয়।
3: এইটো দেশৰ কাৰণে, আমাৰ চাবৰ কাৰণে এটা গৰ্ব, হৰ্ষ আৰু উল্লাসৰ দিৱস। চ' এইটো এটা দিন হয় যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে ষ্টেটক এড্ৰেছ কৰে, তেখেত গভৰ্ণমেণ্টৰ কথা কয়, প্লাছ চাবক প্ৰোৎসাহন দিয়ে। অসম ডে পাৰ ডে আগবাঢ়ি আছে, প্ৰগ্ৰেছ হৈ আছে। যদিহে কিবা প্ৰব্লেম হয় আমি ভালকে চব মিলি পেলাই ফেচ কৰি আছো। চ' যিটো পেৰেডৰ উদ্দেশ্য হয় যে আমাৰ যিটো ষ্টেটৰ কামবোৰ আছে, আমাৰ যিটো ফৰ্চ আছে, চবক পাব্লিকটো দৰ্শনটো পায়। চ' এইটো ভাবি পেলাই এইবাৰটো মই অকণমান প্ৰেক্টিছ কৰাই আছিলোঁ। চ' পেৰেড ভাল হৈছে, আগৰ পৰা ডাঙৰ পেৰেড আছে, ভালে হ'ব। মই চবক আহ্বান জনাওঁ যে হৰ ঘৰ তিৰংগাটো ফেৰাব লাগে, তিৰংগা হৰ ঘৰ মে ফেৰনা চাহিয়ে, প্লাছ সিদিনা চবে মানে ইণ্ডিপেণ্ডেন্স ডে'টো ভালকে মনাব লাগে। জয় হিন্দ, জয় আই অসম।
0: স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বায়ুসেনাৰ উদ্যোগত কালি গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ যুদ্ধ স্মাৰকত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বায়ুসেনাৰ জোৱানসকলে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। কামৰূপ জিলাত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলিছে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অসম আৰক্ষীৰ 200গৰাকী জোৱানৰ লগতে বিভিন্ন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰসকলে অংশ ল'ব। ইয়াৰ বাবে মহাবিদ্যালয়খনৰ খেলপথাৰত আখৰা প্ৰায় সম্পূৰ্ণ হৈছে। স্বাধীনতা দিৱস সুকলমে উদযাপনৰ বাবে আৰক্ষী নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে তালাচী অভিযান চলাই আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত অসম আৰক্ষীয়ে স্বাধীনতা দিৱসৰ সময়ছোৱাত কুটাঘাতমূলক ঘটনা ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। সীমান্ত গাঁও পৰিদৰ্শন 24 ঘণ্টাই পহৰাৰ লগতে স্পৰ্শকাতৰ স্থানসমূহত চোকা দৃষ্টি ৰখা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোক সংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশিত কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মিংমাং বদতিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয় যে সীমান্তত থকা সৰহসংখ্যক গাঁৱৰ ক্ষেত্ৰত অৰুণাচলৰ লগত সীমা সমস্যা সমাধান কৰা হৈছে। মাত্ৰ 5টা অঞ্চলৰ 52খন গাঁও এতিয়াও সমাধানৰ বাবে ৰৈ আছে। তেওঁ কয় যে সীমান্ত উন্নয়ন বিভাগৰ তথ্য অনুসৰি 123খন গাঁৱৰ 71খনক লৈ সীমা সমস্যাৰ সমাধান হৈছে, বাকী 52খন গাঁৱৰো সমস্যা সমাধানৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে যি পাঁচটা অঞ্চলত সংঘাত আছে সেই অঞ্চলৰ বাবে অসম আৰু অৰুণাচলে ইতিমধ্যে আঞ্চলিক সমিতি গঠন কৰিছে। পাঁচটা অঞ্চলৰ বাবে এজনকৈ কেবিনেট মন্ত্ৰীক লৈ একোখনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে অৰুণাচল চৰকাৰে এনে সমিতিসমূহ গঠন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত

0: গৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্ছনীয় পৰিস্থিতিত দেহাৱসান হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। এই পৰ্যন্ত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা এগৰাকীও অভিযুক্তই জামিন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। ৰাজ্যত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, অসম অৰুণাচল সীমান্তত উত্তেজনা অব্যাহত, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত সাক্ষ্য দিবলৈ আহিব ছিংগাপুৰৰ 10 গৰাকী প্ৰৱাসী অসমীয়া আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ৰাজ্যৰ শেহতীয়া প্ৰলয়ংকাৰী বানত সৰ্বশান্ত হোৱা লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনেৰে মডেল হাউচিং কলনী নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা এটা বাতৰি দৈনিক জনভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বান সাহায্য প্ৰদানৰ নামত বিভিন্ন ধৰণে সংগ্ৰহ কৰা ধনৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন, আমাৰ অসম আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতীয়া অঞ্চলত অসমীয়া লোকৰ ওপৰত অৰুণাচলী দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ প্ৰতিবাদত অঞ্চলটোত উত্তেজনা অব্যাহত থকাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ 10 গৰাকী প্ৰৱাসী অসমীয়াই অহা অক্টোবৰ সাক্ষ্য দিবলৈ অসমলৈ আহিব। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 5 বছৰত 48,70,000 আবেদনৰ বিপৰীতে 6 লাখ লোকেহে বীমাৰ ধন লাভ কৰাৰ এটা বাতৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত বঞ্চিত অসমৰ কৃষক শিৰোনামেৰে দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। দিল্লীত যন্তৰ মন্তৰ শীঘ্ৰেই আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব বুলি চিজেপিৰ নেতা অভিজিত দীপকে ঘোষণা কৰা এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ধাৰাষাৰ বৰষুণ আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ 40.36 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি হোৱা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত তথ্য প্ৰকাশ কৰাৰ বাতৰি দ্য চেণ্টেল কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 28 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1,000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। 80 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি, প্ৰতিখন জিলাতে হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট শিল্পীলৈ আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ গাৰ ত্ৰিৰংগা অভিযান অব্যাহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ অসমৰ পাঁচগৰাকী শিল্পীকে ধৰি দেশৰ শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। ধেমাজি জিলাৰ গোগামুখৰ অসম আৰক্ষী অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি

0: হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই, ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চি চি বৰগাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: সিদিনা যিটো ঘটনা সংঘটিত হল, এইটো বৰ আনফৰ্চুনেট এটা ইনচিডেণ্ট। আমি তীব্ৰ গৰিহণা দিছো আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰিছো এই বিষয়টোলৈ। মাননীয় মুখ্যমন্ত্ৰী উদ্বিগ্ন, ডক্টৰ পেগু ডাঙৰীয়াই কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰা পাতিছে আৰু তেখেতক কথা দিছে, তেখেতেই ভালকে ক'ব। গতিকে আজি যি আলোচনা হল, আলোচনাত সকলোৱে এটা কথা বিচাৰিছে যে যিবিলাক ঘটনাৰ লগত জড়িত হল তেওঁলোকক ইমিডিয়েটলি প্ৰচলিত আইনৰ আধাৰত তেওঁলোকক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে যিহেতু কেছটো ইয়াত অসম পুলিচে ৰেজিষ্টাৰ কৰিছে, টেষ্ট অফ অকাৰেঞ্চটো অসম, এইটো অৰুণাচল নহয়। গতিকে সীমা সমস্যা আৰু এইটো আমি সীমা সমস্যাৰ লগত আমি একেলগ কৰিব খোজা নাই, এইটো এটা ল এণ্ড অৰ্ডাৰ প্ৰব্লেম, ল এণ্ড অৰ্ডাৰ প্ৰব্লেম আমাৰ মাটিত হৈছে। গতিকে আমাৰ পুলিচে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মাটিত পালে সেইখিনি কৰিব।
0: এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন টি এম পি কে অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। ইপিনে অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্ৰীৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয়, প্ৰজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পৰ্কীয় অধিকাংশ সমস্যা সমাধান কৰা হৈছে। সম্প্ৰতি বাকী থকা 52খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 9 আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে। সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া সদস্যৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলেও আজি তিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰামাঞ্চলত হৰ ঘৰ তিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী জিলাতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়িত হয়। শিৱসাগৰ জিলাতো অনুষ্ঠিত হৰ ঘৰ তিৰংগা অভিযানত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে জিলা আয়ুক্ত মৃদুল যাদৱে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। বাক্সা জিলাৰ বৰমাত 80 সংখ্যক সমাগত স্বাধীনতা দিৱস

0: বৰপেটা জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ প্ৰস্তুতি চলোৱা হয়। অহা 15 আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে যোৱা 8 আগষ্টৰ পৰা জিলাখনৰ কাছাৰী মৈদামত খেলপথাৰত স্বাধীনতা দিৱসৰ কুচকাবাজৰ অনুশীলন চলি আছে। শিৱসাগৰ জিলাতো সমাগত স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি চলি আছে। এই দিৱসৰ অংশ হিচাপে আজি জিলা প্ৰশাসন আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাৱে মটৰ চাইকেল সমদলৰ আয়োজন কৰে। এই বিষয়ে শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এইদৰে কয়।
1: আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এটা বাইক ৰেলী আমি এতিয়া যাবলৈ লৈছোঁ। জিলা প্ৰশাসন আৰু আৰক্ষীৰ ফালৰ পৰা আমি এই বাইক ৰেলীৰ আয়োজন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।
0: বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা মানকাছৰ জিলাত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। যোৱা 8 আগষ্টৰ পৰা অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ মুঠ 15টা দলে চলোৱা পেৰেড অনুশীলনৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত অহা 15 আগষ্টত খাৰুৱা বান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম উজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয় সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবেলি দেশৰ মুঠগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোককলা, জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটা লাভ কৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমৰ্পণক প্ৰতিফলিত কৰিছে। দেশৰ মৰ্ণাঢ্য লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এই শিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ পূবৰ যুটীয়া সচিব নীৰজ বানসুৰ, ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো আৰু লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীকে ধৰি সদৌ বড়ো ছাত্ৰ সন্থা, ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেচন আৰু NDFBৰ প্ৰাক্তন সদস্যৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। বৈঠকত সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী ৰূপায়ণ, কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰী সম্প্ৰদায়ৰ বাবে অনুসূচিত জনজাতি পাৰ্বত্যৰ মৰ্যাদা, বড়োলেণ্ড কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কল্যাণ আৰু বিকাশ, NDFBৰ প্ৰাক্তন সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱা, বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, স্থানীয় যুৱকৰ বাবে বিশেষ নিযুক্তি, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত এটা দক্ষতা কেন্দ্ৰ স্থাপন আদিকে ধৰি বড়ো শান্তি চুক্তি ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 3 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্ত দ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উচ্চ ন্যায়ালয়ত পৃথকে দাখিল কৰা আবেদন দুখনৰো পৰৱৰ্তী শুনানিৰ বাবে আদালতে 17 আগষ্টৰ দিনটো ধাৰ্য কৰে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰকাশন বিভাগে লোকপিয়ল 2027ৰ দায়িত্বত নিয়োজিত

0: শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। লোকপিয়লৰ দায়িত্ব শেষ নোহোৱা পৰ্যন্ত গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষকসকলক একে ঠাইতে দায়িত্বত ৰখাৰ বাবে আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ আয়ুক্তই লোকপিয়লৰ দায়িত্বত নিয়োজিত কিছুসংখ্যক শিক্ষকক বদলিৰ বিষয়ে সাধাৰণ প্ৰশাসন বিভাগক অৱগত কৰাৰ পাছতেই বিভাগে বিদ্যালয় শিক্ষা বিভাগলৈ এই নিৰ্দেশ প্ৰদান কৰে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলা আয়ুক্ত মৃদুল যাদৱে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন অঞ্চল ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত 90% বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে যদিও এতিয়াও ছাত্ৰ ছাত্ৰীৰ উপস্থিতি 50%ৰো কম হৈ আছে। জিলাখনত বানত প্ৰায় 1,20,000 বিদ্যুৎ সংযোগ ব্যাহত হৈছিল বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে অধিকাংশ সংযোগ পুনৰ প্ৰদান কৰা হৈছে। বানত বন্ধ হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় 600 পানী যোগান আঁচনিৰ ভিতৰত 500 পানী যোগান আঁচনি পুনৰুদ্ধাৰ কৰা হৈছে বুলি শ্ৰীযাদৱে প্ৰকাশ কৰে। তেওঁ লগতে যোৱা 3-5 আগষ্টলৈ 42,335টা পৰিয়ালক 15,000 টকাৰ অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদান কৰা হয় বুলিও জানিবলৈ
1: দিয়ে। আপোনাৰ যদি টিচাৰত অহা নাই আৰু কিবা এটা যদি আপোনাৰ ক্লেৰিফিকেশ্যন বিচাৰো আহিছে তো আপোনাৰ এইবিলাক আপুনি যি টিচাৰ হয় CRCC হয় গাঁও বুঢ়া হয় মণ্ডল হয় ইয়াৰ চাৰ্কেল অফিচাৰ হয় তাৰ আগতে আপোনাৰ কিবা গ্ৰিভেন্স আছে আপোনাৰ দিব পাৰিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙত 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত লাভলীনাই প্ৰদৰ্শন কৰা অসাধাৰণ ক্ৰীড়া নৈপুণ্য আৰু দৃঢ় মনোবলৰ শলাগ লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযান অব্যাহত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ। অসমৰ 5 গৰাকী শিল্পীকে ধৰি দেশৰ 100+ শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান। বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা।
2: आकाशवाणी के गुवाहाटी केंद्र से रिले किए गए हंधियार आंचलिक बातरी अभी आप सुन रहे थे। सभी श्रोताओं का पुनः एक बार आकाशवाणी के हाफलंग केंद्र में हम स्वागत करते हैं। दोस्तों अब आरंभ करते हैं डिमासा कार्यक्रम। इस कार्यक्रम में आज प्रशांत हगजर और उनके साथियों की आवाज़ों में सुनते हैं आधुनिक गीत

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডত আমি আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছিলোঁ, বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য। এই আলোচনাটিৰ আজিৰ দ্বিতীয় তথা অন্তিম ভাগ শুনোৱা হওক। আলোচনাটিত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাৰ সৈতে কথা পাতিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: বানপানীৰ প্ৰসংগতে আমি সংৰক্ষণৰ ব্যৱস্থাপনাৰ বিষয়ে পাতিব খুজিছোঁ, কাৰণ এনেকুৱা অঞ্চলতো সংৰক্ষণো এটা প্ৰত্যাহ্বান হৈ পৰে। এটা ভঁৰালত কেনেকৈ ৰাখে সেই বিষয়ে ক'ব নেকি, এটা বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে কেনেকৈ আগবাঢ়িব পাৰি?
2: হয়, ধান আমি সাধাৰণতে ভঁৰালত সংৰক্ষণ কৰাই দেখা যায়। যিসকল যিসমূহ ঠাইত ধান মানে বানপানী হয় বা বানপানী অধ্যুষিত অঞ্চলত তেওঁলোকে ওখকৈ ভঁৰালটো ৰাখে। কিন্তু এতিয়া দেখা গৈছে যিবোৰ অঞ্চলত বানপানী নহৈছিলে তেওঁলোকে যথেষ্ট ক্ষতিসাধনৰ সন্মুখীন হৈছে। গতিকে আমি এই ক্ষেত্ৰত এতিয়াৰ পৰা সাৱধান হৈ আগতীয়াকৈ আমি এইবোৰ ব্যৱস্থা ল'ব পাৰোঁ, যেনে ধৰক সংৰক্ষণস্থলীসমূহ ভঁৰাল হওক বা বেগসমূহ হওক বা বেলেগ কিছুমান ষ্টৰেজ ষ্ট্ৰাকচাৰ হওক, দুলি হ'ব পাৰে, সেইবোৰ সদায় ওখ স্থানত ৰাখিব লাগে যাতে বানপানী কেনেবাকৈ হ'লেও পানীয়ে কোনো নষ্ট কৰিব নোৱাৰে। তাৰোপৰি ভিতৰ ফালে যদি আমি অলপমান পানী সোমাব নোৱাৰা এটা শ্বীট লগাই দিব পাৰোঁ তেতিয়াহ'লে আৰু ভাল। আৰু তাৰ ভিতৰত আমি ধানখিনি যেতিয়া সোমোৱাওঁ সদায় শুকুৱাই পেলাই তাৰ আৰ্দ্ৰতাটো প্ৰায় 10% তললৈ কমাই পেলাই আমি ৰাখিব পাৰিলে তাত ভেঁকুৰ বা বেক্টেৰিয়া নাইবা

0: পোক পতংগৰ আক্ৰমণ খুব কম হোৱা দেখা যায়।
1: হুম
0: তাৰোপৰি যদি বানপানী হৈ উঠিলে তেতিয়াহ'লে আমি সেই ধানবোৰ প্ৰথমতে চাব লাগিব, পৰীক্ষা কৰি চাব লাগিব তাত পানী কেনেবাকৈ লাগিছে নেকি। যদি লেতেৰা পানীৰ সংযোগত আহিছে, সংযোগত
1: সংস্পৰ্শত
0: আহিছে,
1: আহিছে,
0: সংস্পৰ্শত আহিছে, তেতিয়াহ'লে আমি সেই যিখিনি সংস্পৰ্শলৈ আহিছে সেই ধানখিনি আমি একেশৰীয়া কৰিব লাগিব, কিয়নো সেইখিনি আচলতে ব্যৱহাৰৰ যোগ্য নহয়।
1: নহয়
0: আমি খাবও নালাগে আৰু সেইবোৰ আমি বেলেগ কামতো
1: ব্যৱহাৰ
0: বীজ
1: কৰিব
0: হিচাপেও
1: নোৱাৰোঁ।
0: ব্যৱহাৰ কৰিব নালাগে। আৰু যিখিনি ভাল হৈ আছে সেইখিনি পুনৰ আমি যাতে শুকান ঠাইত ভালদৰে ৰ'দাই ল'ব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিব লাগে। আৰু পুনৰবাৰ যেতিয়া আমি ভঁৰাল আদিত ভৰাম তেতিয়া আমি সেইবোৰ ষ্ট্ৰাকচাৰবোৰ আমি ভালদৰে চাফা কৰি, কোনো পোক পৰুৱা যাতে তাতে বাহ লৈ থকা নাই সেইবোৰ আমি ভালকৈ চাফা কৰি তেনেকৈ আকৌ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ।
1: এতিয়া ধৰক আমি ধানৰ কথা পাতিছোঁ, এতিয়া বানপানীত এনেকুৱাও হ'ব পাৰে যে কৃষকজনৰ হয়তো ধানৰ খেতিৰ কাৰণে তেওঁৰ মাটিডৰা সাজু হৈ থকা নাই, বা পানী ওলাই যোৱাৰ পাছতো সাজু হৈ থকা নাই বুলি তেওঁ প্ৰত্যক্ষ কৰিছে, বা বহুত বালি আহিও সোমাই যাব পাৰে, পলস পৰিব পাৰে, বা তেওঁ মানসিকভাৱেও হয়তো ভাঙি পৰিব পাৰে কৃষকজন। গতিকে ধানৰ বিকল্প হিচাপে আমি তেওঁ কেনেধৰণৰ খেতিবিলাকলৈ আঙুলিয়াই দিব পাৰোঁ?
2: হয়, তেনেস্থলত ইয়াতে আৰু এটা কথা ৰৈ গৈছে, আমি আগতীয়াকৈ প্ৰস্তুত যেতিয়া কৰিম তাৰ মতে আমি প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত আমি বীমা কৰি থ'ব
1: বীমা
2: পাৰোঁ।
1: কৰি থ'ব পাৰে,
2: হয়,
1: হয়
2: তেনে বীমা কৰি আমি যদি থওঁ ফচল, তেতিয়া আমাৰ যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ, বানপানী, খৰাং বা অতিবৃষ্টি আদিৰ পৰা যিখিনি আমাৰ ক্ষতিসাধন হয় তাৰ আমি ক্ষতিপূৰণ পাব পাৰোঁ। একদম আমাৰ ন্যূনতম মূল্যত আমি এই বীমা কৰাব পাৰোঁ। আৰু তাৰ কাৰণে আমাৰ কৃষি বিভাগ, জিলা কৃষি বিভাগে আমাৰ কৃষকসকলক সহায় কৰি আহিছে। বেছি নথিপত্ৰৰো দৰকাৰ নহয়, আগতীয়াকৈ যদি আমি কৰি থৈ দিওঁ তেতিয়া সেই বানপানী ক্ষতিপূৰণ পাব পাৰে তেওঁ। তেতিয়া মানসিকভাৱেও যিখিনি তেওঁ ভাঙি পৰে সেইখিনিও তেওঁ অলপ সকাহ পাব। লগতে আমি যদি যিখিনি আংশিকভাৱে নষ্ট হৈছে, বাইদেউ ইতিমধ্যে ক'লে, আমি কম আমি ইউৰিয়া সাৰ বা নাইট্ৰজেন সাৰ হিচাপে আৰু লগতে 6 কেজি আমি প্ৰতি বিঘাত আৰু পটাছ সাৰ আমি 4 কেজি প্ৰতি বিঘাত আমি ছটিয়াব পাৰোঁ। তাৰ উপৰি যিখিনি আমাৰ সম্পূৰ্ণৰূপে নষ্ট হৈছে, কম দিনত উৎপাদন হোৱা আমি কিছুমান শস্য যেনে মাটিমাহ, মগুমাহ, তিল, এইখিনি আমি ওখ মাটিত আমি কৰিব পৰা ব্যৱস্থা কৰিব লাগে।
1: সেইবোৰ ব্যৱস্থাও আছে। আৰু আৰু এটা কথা সুধিছিলোঁ যে ধান খেতিৰ বিকল্প হিচাপেও কিছুমান খেতিলৈ তেওঁলোকক আঙুলিয়াই দিব পাৰি নেকি?
2: হয়, খাৰিফ ছিজনত ধান খেতিৰ মানে বিকল্প হিচাপে আমি এইখিনি কৰিব পাৰোঁ, মানে তিল খেতি, মগুমাহ, মাটিমাহ আদি আমাৰ কম দিনতে হয়। ধান খেতি যদি আমি আকৌ পুনৰবাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ আকৌ কৃষিকালটো বাঢ়ি যাব আৰু দীঘলীয়া হৈ যাব আৰু ৰবি শস্য আমাৰ কৰিবলৈ হ'ব। সেইকাৰণে আমি এইখিনি কৰিব পাৰোঁ। আৰু যদি অতি পলমকৈ যাৰ য'ত বানপানী হয় তাতে আমি কিছুমান থলুৱা জাত লগাব পাৰোঁ, কাৰণ তাতে যদি আমি অধিক উৎপাদনক্ষম আমি জাত লগাওঁ, উন্নতমানৰ জাত লগাওঁ, তাৰ সেই আমি যিটো আমি উৎপাদন পাব লাগে সেই উৎপাদনটো নাপাওঁ। সেইকাৰণে আমি থলুৱা জাত আমি ছাজেষ্ট কৰোঁ। আৰু তাৰ কাৰণে বা ধান খেতি নকৰিলেও আমি বেলেগ ধৰণৰ শাক পাচলি আদিও আমি কৰিব পাৰোঁ, যিবিলাক একদম কম দিনতে আমি উৎপাদন পোৱা যায়, যাতে কৃষকে একেবাৰে একো নকৰাকৈ যাতে বহি নাথাকে।
0: বালিচহীয়া যদি হৈ যায় তেতিয়াহ'লে ৰঙালাও, তৰমুজ এইবিলাকৰ আমি ব্যৱস্থা কৰিব পাৰোঁ। তাৰ আৰু এমাহ দুমাহ ৰৈ পেলাই আমি সেইখিনি কৰিব পৰা হৈ যায়, সময় আহি যায়, তেনেকৈও কৰিব পাৰোঁ।
1: এতিয়া ধৰি লওক বানপানী আহিলে আন কিছুমান সমস্যা হয়তো দেখা দিব পাৰে, কাৰণ বেলেগ বেলেগ ঠাইৰ উৎসৰ পৰা পানী আহি খেতিডৰালৈ আহিব পাৰে। তেনে ক্ষেত্ৰত তাততো বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেমাৰ বা বীজ, বেলেগ বেলেগ ঘাঁহ বনো আহি যাব পাৰে। গতিকে বনবাতৰ সমস্যাও নিশ্চয় এটা প্ৰধান সমস্যা হিচাপে দেখা দিব পাৰে সেই সময়ত। তেনে ক্ষেত্ৰত কি সমাধানৰ ব্যৱস্থা কৰিব?
2: হয়, বনবাত যেতিয়া মানে আমাৰ পলমকৈ কৰা হয়, আমি যেতিয়া পোনপটীয়াকৈ যদি কৰিব লগা হয়, আমি ডাইৰেক্টলি যিটো ডাইৰেক্ট ছিডেড ৱেট ছিডেড এইটো কৰোঁ, তেতিয়া আমাৰ কি হয়, আৰু যি খেতি আমি ড্ৰাম ছিডাৰেৰে কৰোঁ, মানে আমি ডাইৰেক্টলি যিটো লগাওঁ, তাতে আমাৰ বনবাতৰ নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক। আৰু এনে ক্ষেত্ৰত আমি প্ৰথমবাৰ আমি 3 সপ্তাহ লগোৱাৰ 3 সপ্তাহৰ পাছত আৰু এবাৰ 6 সপ্তাহৰ পাছত দ্বিতীয়টো আমি নিয়নি কৰা দৰকাৰ। আমি জাপানীজ পেডিউডাৰ নহয়বা কোৰেৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু কিছুমান অপতৃণ নাশকো আছে, আৰু যদি তাৰে প্ৰি ইমাৰ্জেঞ্চ আৰু পষ্ট ইমাৰ্জেঞ্চ আছে। প্ৰি ইমাৰ্জেঞ্চটো আমি ধৰক বনবাদ নোহোৱাৰ আগতে আমি সাৱধানতা হিচাপে আমি ব্যৱহাৰ কৰোঁ, আৰু পষ্ট ইমাৰ্জেঞ্চ যিটো বনবাদ হোৱাৰ পিছত আমি ব্যৱহাৰ কৰোঁ। প্ৰি ইমাৰ্জেঞ্চ হিচাপে আমি পেটিলাক

0: কৰোঁ বুলি এটা প্ৰটিনৰ নাশক আছে, আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো ব্যৱহাৰ কৰিলে আমাৰ 200 ml প্ৰতি বিঘাত আমি লগোৱাৰ 3-5 দিনৰ ভিতৰত আমি মাটিৰ লগত মিহলাই দিব লাগে। আৰু যদি পষ্ট ইমাৰ্জেঞ্চ হিচাপে আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ 20-পাইৰেবিক সোডিয়াম বুলি এটা অপতৃণ নাশক আছে, সেইটো আমি 25-30 ml প্ৰতি বিঘাত আমি ধান সিঁচাৰ 25-30 দিনৰ পাছত আমি স্প্ৰে কৰিব লাগে।
1: আৰু তেতিয়া এই বনবাদবোৰ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়।
0: আমি সদায় বনবাদ অপতৃণ নাশকবিলাক আমি অপতৃণৰ আমি প্ৰকাৰ আৰু ব্যাপকতাক লক্ষ্য কৰিহে আমি বাছনি কৰিব লাগে।
2: বানপানীৰ পাছত পুনৰ কেতিয়াবা আমি খৰাং হোৱা দেখা পাওঁ, তেতিয়াহ'লে আমি সময় সময় দেখি আহিছোঁ এটা বৰ মাৰাত্মক পোকৰ প্ৰাদুৰ্ভাৱ হয় সেই ক্ষেত্ৰত। সেয়া হ'ল আৰ্মি পোক বুলিও কয়, জাকৰুৱা পোক বুলিও কয়, সুৰ পোক বুলিও নামকৰণ কৰা হয়। সেই পোকটো আমি প্ৰায় দেখিছোঁ, বাতৰিটো আমি প্ৰায় দেখা পাইছোঁ, কিছু 2 এবছৰ তে অলপ বেছিকৈ হোৱা দেখা গৈছিলে। সেইটো কিহৰ কাৰণে হয়? বানপানী হোৱাৰ পাছত যদি খৰাং হয় তেতিয়া মানে কি হয়, পোকবোৰ ওলাই আহে আৰু সেই খৰাঙে তাহাঁতৰ বংশবৃদ্ধিত সহায় কৰে, ফলত যথেষ্ট পৰিমাণে তাহাঁতি জাকত ওলাই আহে আৰু খেতিডৰা গৰু ছাগলীয়ে খোৱাৰ দৰে ৰাতিৰ ভিতৰতে খাই শেষ কৰে। সেইটো আমি বাধা দিবৰ কাৰণে কি কৰিব লাগিব, সেইটোৰ চগাটো যিটোৱে কণী পাৰে সেই চগাজনী ৰাতি ওলায়, অৰ্থাৎ নিশাচৰ হয়। গতিকে সেই পোকটো আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাতি আমি পোহৰ ফান পাতিব পাৰোঁ বা লাইট এটা জ্বলাই পেলাই, নাইবা আমি একুৰা জুই জ্বলাই তাতে আমি তাক আকৰ্ষিত কৰি তেনেকৈ আমি মাৰি পেলাব পাৰোঁ। আৰু তাৰোপৰি আমি কিছুমান ব্যৱস্থা কৰিব পাৰোঁ, যেনে ধৰক যদি সেই পোকটো মানে সেই পলুবোৰ আমি গছ খেতিৰ ওপৰত দেখিছোঁ ধানৰ গছডালৰ ওপৰত উঠি খাই আছে, তেতিয়াহ'লে আমি মৰাপাতৰ ৰছী এডাল লৈ দুজনে দুফালে ধৰি আমি কেৰাচিন তেলত ডুবাই আমি ধাননিৰ ওপৰেদি যদি বুলাই নিওঁ তেতিয়াহ'লে সেই পোকবোৰ পানীত পৰি মৰি যাব। আৰু তাৰোপৰি আমি কীটনাশকো প্ৰয়োগ কৰিব পাৰোঁ অধিক হ'লে। সেইটো আমি কেনেকৈ কৰিব লাগিব, গোটেই গাঁৱৰ মানুহবোৰ ওলাই আহিব লাগিব, অলপ সৰহ সংখ্যক মানুহ আহি চাৰিওপিনৰ পৰা প্ৰথমতে বান্ধত বা আলিত আমি দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব, কাৰণ এই জাকৰুৱা পোক বুলি নামেই আছে, ই জাকত এঠাইৰ পৰা এঠাইলৈ খুব খুব বেগত গুচি যাব পাৰে। গতিকে আমি আগতে তাক কোনোফালে যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে আলিসমূহত আগতে দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব, তাৰপিছত সকলো পিনৰ পৰা চাৰিও দিশৰ পৰা স্প্ৰে কৰি মাজৰ দিশলৈ মানে আগবাঢ়ি যাব লাগিব, তেনেকৈ আমি তাক স্প্ৰে কৰি পেলাই মাৰিব পাৰোঁ। এনেকৈ আমি কৰি আমি সুফল পাব পাৰোঁ।
1: গতিকে সেই এই কথাবিলাকলৈ মন দিবই লাগিব।
2: হয়,
1: আৰু এতিয়া কিছুমান ঠাইত দেখা যায় যে বান খুব আগতীয়া হয়, আগতেই বান আহি যায়, ঠিক জেঠ মাহ পাৰ হোৱাৰ পাছতেই বানপানী আহি যায় আহাৰ সোমোৱাৰ সময়ত, গতিকে তেনে ক্ষেত্ৰতো কিছুমান সমস্যা দেখা দিব পাৰে নেকি আগতীয়া বানত?
0: হয়, আগতীয়াকৈ যদি বানপানী আহে যোনখিনি আমাৰ ধান খেতি ৰোৱা সময়ত, তেতিয়া আমি কিছুমান বেলেগ জাত কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত, আৰু অতি আমি মধ্যমীয়া জাত কৰিব পাৰোঁ, মধ্যমীয়া কৃষিকালৰ, যেনেকৈ ধৰক আমাৰ 130-140 দিনীয়া, তাৰ ভিতৰত আমাৰ আছে মনোহৰ শালি, প্ৰসাদ ভোগ, গোবিন্দ ভোগ, নুমলি, শ্ৰাৱণী, ঢলি, কুশল, পংকজ, বিৰাজ আদি আমি সেনেকুৱা অঞ্চলত কৰিব পাৰোঁ।
1: গতিকে এইবিলাক জাতৰ বাছনি কৰিব লাগিব। সাধাৰণতে যিবোৰ ঠাইত আগতীয়াকৈ বান আহে অহাৰ সম্ভাৱনা থাকে, গতিকে তেনে আৰু আজিকালি যিহেতু দেখা গৈছে যে আগতীয়াকৈ বান আহিব নে নাহে সেই ধৰণৰ একোটা ধাৰণা কৰিবলৈ জটিল হৈছে আগতকৈ, গতিকে এনেধৰণৰ সমস্যা থাকিলে নিশ্চয় কৃষকসকলে আমাৰ যিবিলাক কৃষি বিভাগৰ ফালৰ পৰা মনোনীত যিবোৰ এপ আছে বা কৃষি পৰামৰ্শাৱলীৰ ব্যৱস্থা আছে সেইবিলাক নিশ্চয় কৃষকসকলে চাব পাৰে।
2: হয়, কিষাণ সাৰথি এপ এটা আছে, তাৰপিছত এনেকুৱা ধৰণৰ ঢেৰ আছে যিবোৰ আমি ব্যৱহাৰ কৰি, মেঘটুত বুলি এটা এপ আছে, সেই মেঘটুতত আচলতে বতৰৰ আগজাননী পাব পাৰে যে যেনেকৈ তেওঁলোকে বানপানী বা অধিক বৰষুণ হোৱাৰ আগতীয়া জাননী ল'ব পাৰে।
0: কৃষি বিজ্ঞান কেন্দ্ৰসমূহো কিষাণ সাৰথি আমাৰ এপটোৰ দ্বাৰা যিসকল আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে তেওঁলোকক আগতীয়াকৈ বতৰ বিজ্ঞানৰ জাননী দিয়ে মেছেজৰ থ্ৰুৰে, বা
1: তাৰমানে সেই এপটোত কৃষকসকলে নিজকে পঞ্জীয়ন কৰিব।
0: হয়, নিজকে পঞ্জীয়ন কৰিব। আমি একচুৱেলি আমিয়ে মানে কৃষি বিজ্ঞান কেন্দ্ৰ

0: আমাৰ নম্বৰবোৰ পঞ্জীয়ন কৰে এপটোৰ অধীনত, বা তেওঁলোকেও আমাক দি দিয়া যায় যেতিয়া আমি ট্ৰেইনিং কৰোঁ বা ডেমনষ্ট্ৰেশ্যন কৰোঁ, আমি যিবোৰ আমাৰ প্ৰগ্ৰেম কৰোঁ তেওঁলোকৰ নাম নম্বৰবোৰ সংগ্ৰহ কৰি আমি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাওঁ, আৰু সেই ৰেজিষ্ট্ৰেশ্যন মতে যিসকল ফাৰ্মাৰ অলৰেডি ৰেজিষ্টাৰ থাকে তেওঁলোকক আমি সময়ে সময়ে সপ্তাহত আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰটো আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আছে, তাৰেও আমি যিখিনি জাননী পাওঁ আমি তেওঁলোকক মেছেজৰ থ্ৰুৰে আমি দি থাকোঁ।
1: গতিকে এনেকৈও কৃষকসকল কিছু সাজু হ'ব পাৰিব,
0: হয় তেনেকুৱা
1: বানৰ সম্ভাৱনাক লৈও তেওঁলোক আগতীয়াকৈ
0: হয়।
1: সতৰ্ক হ'ব পাৰিব। এতিয়া ধৰক স্বাভাৱিক অৱস্থাত যিধৰণে আমাৰ কৃষিকাৰ্য সম্পন্ন কৰা হয়, ধানৰ কঠীয়াতলি প্ৰস্তুত কৰা, ধানবোৰ ৰোৱা, ইজোপাৰ পৰা সিজোপালৈ কিমান মাজত দূৰত্ব থাকিব লাগিব, এই কথাবোৰ বানপানী হৈ যোৱাৰ পাছতো একে থাকিবনে নে কিছু পৰিৱৰ্তন হ'ব তাত?
0: হয়, এনেই ধৰক আমি কঠীয়াতলি যদি পুনৰ নিৰ্মাণ কৰোঁ বা একে থাকিব, আমি কঠীয়াতলিখন আমি একে জোখতে আমি 1.25 আমি মিটাৰ আমি বহলকৈ আৰু দীঘলটো আমি 10 মিটাৰ বা নিজৰ সুবিধামতে আমি বনাই ল'ব পাৰোঁ। তাৰ মাজতে আমি অলপ গেপ ৰখা দৰকাৰ, 30 চেণ্টিমিটাৰমান গেপ, যাতে পানী অধিক আমি উলিয়াই দিব পাৰোঁ। আৰু লগতে আমি এই 1 বিঘা মাটিৰ কাৰণে আমি 500 গ্ৰাম ইউৰিয়া, 500 গ্ৰাম SSP আৰু 250 গ্ৰাম আমি MOP 1 বিঘাৰ কাৰণে আমি কঠীয়াতলি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আমি অলপ প্লাণ্ট পপুলেশ্যনটো মানে কঠীয়াৰ সংখ্যা আমি লগাওঁতে অলপ বঢ়াই দিব লাগে, আৰু আমি যিটো বীজৰ পৰিমাণ সেইখিনিও বঢ়াই দিব লাগে, কাৰণ বানপানী হৈ যোৱাৰ পিছত অলৰেডি আমাৰ যিটো পলম হৈ গৈছে আমাৰ প্লাণ্ট গ্ৰোথটো বা আমি যিখিনি আমি পাব লাগে সেই উৎপাদনখিনি নাপাম, বা আমি আমাৰ কঠীয়া আমাৰ অলপ গ্ৰোথটো ইমান সিমান নহ'ব, সেইকাৰণে আমি ছিড ৰেটটো অলপ বঢ়াই দিব লাগে। আমি সাধাৰণতে 5 বিঘা 1 বিঘাৰ কাৰণে আমি 5 কেজি ব্যৱহাৰ কৰোঁ, তাৰ আমি অকণমান ডাবল কৰি দিব পাৰিলে ভাল। আৰু যেতিয়া আমি লগাম, যেতিয়া আমি কঠীয়াটো ৰুম, আমি তাৰ কঠীয়াৰ সংখ্যা আমি প্ৰতিটো হিলত আমি অলপ বেছি বেছিকৈ দিব লাগে, আৰু যিটো আমাৰ স্পেচিং থাকে, যিটো আমাৰ ব্যৱধান থাকে এটা লাইনৰ পৰা এটা শাৰীৰ পৰা এটা শাৰীলৈ, সেইটো আমি অলপ কমাই দিব লাগে।
1: অঁ, সেইখিনি কথালৈ অলপমান মন কৰিব লাগিব।
0: হয়,
1: আজি আমি ভালেখিনি কথা পাতিলোঁ আমাৰ বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য এই বিষয়টোক লৈ। আশা কৰোঁ আমাৰ শ্ৰোতাসকল এই আলোচনাটি শুনি উপকৃত হৈছে, আৰু যিহেতু বৰ্ষাকাল, আমাৰ কৃষকসকল নিশ্চয় বানৰ সৈতে মোকাবিলা কেনেকৈ কৰিব লাগিব এই কথাবিলাকক লৈ তেওঁলোক ইতিমধ্যে নিশ্চয় শিক্ষিত। আৰু এইধৰণে নিয়মীয়াকৈ যদি আমাৰ এই অনুষ্ঠান শুনি থাকে, এই অনুষ্ঠানৰ জৰিয়তেও তেওঁলোকে বিভিন্ন কথা গম পাব। আমাৰ কৃষি পৰামৰ্শাৱলীও আমাৰ এই অনুষ্ঠানত আগবঢ়োৱা হয়, গতিকে আশা কৰিছোঁ শ্ৰোতাসকলে এইধৰণেই তেওঁলোকৰ কৃষিকাৰ্যৰ সৈতে জড়িত হৈ থাকি নিজৰ জীৱনটোক আগুৱাই নিব পাৰিব। আজি ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকা আপোনালোক দুয়ো আহিলে, আমাৰ অনুষ্ঠানত এইখিনি সময় দিলে, তাৰ বাবে দুয়োকে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
2: বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষিকাৰ্য শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই।
3: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
4: पुतला बोल रहे
3: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
4: मतलब
3: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
4: परम तो सभी डाले हैं
3: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
4: सच है
3: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
4: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
5: माटी से प्रेम की परंपरा है परंपरागत खेती
2: এতিয়া শুনক বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূলৰ বাবে শালি খেতিত হুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে।

তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে। গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতা কেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, মিঠালাও 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, গাজৰ 6,000 টকাৰ পৰা 7,000 টকা, জলকীয়া 8,000 টকাৰ পৰা 10,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,500 টকা, জিকাৰ প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, স্কোৱাছ 2,500 টকাৰ পৰা 3,500 টকা, কেপচিকাম 4,000 টকাৰ পৰা 6,000 টকা, পটলৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 5,000 টকা, ফ্ৰেন্স বিন 8,000 টকাৰ পৰা

9,000 টকা, পালেং শাক 100 মুঠাৰ দৰ 100 টকা, উৰহীৰ প্ৰতি কুইণ্টলৰ দৰ 1700 টকাৰ পৰা 2500 টকাৰ ভিতৰত, লেচেৰা 4500 টকাৰ পৰা 6000 টকাৰ ভিতৰত, কাজিনেমু প্ৰতি পোণৰ দৰ 180 টকাৰ পৰা 210 টকাৰ ভিতৰত, পদিনা 100 মুঠাত 100 টকা, ধনিয়া পাত 75 মুঠাত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3500 টকাৰ পৰা 4500 টকাৰ ভিতৰত। চাউলৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 3300 টকাৰ পৰা 4050 টকা, গোমধান 2000 টকাৰ পৰা 2200 টকা, মগু 9600 টকাৰ পৰা 12200 টকা, মচুৰ 7600 টকাৰ পৰা 7800 টকা, বুট প্ৰতি কুইণ্টলৰ দৰ 7300 টকাৰ পৰা 8500 টকাৰ ভিতৰত, মাটিমাহ 11000 টকাৰ পৰা 14800 টকাৰ ভিতৰত, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ 8900 টকাৰ পৰা 11400 টকা, মচুৰ দাইল 7200 টকাৰ পৰা 11800 টকা, ৰহৰ দাইল 10000 টকাৰ পৰা 12700 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7500 টকাৰ পৰা 8400 টকা, আলুৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 1600 টকাৰ পৰা 1800 টকাৰ ভিতৰত, পিঁয়াজৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত 3500 টকাৰ পৰা 4500 টকা, সৰিয়হ 6500 টকাৰ পৰা 6800 টকাৰ ভিতৰত, তিল 14000 টকাৰ পৰা 16000 টকা, ধনিয়া 15000 টকাৰ পৰা 17000 টকা, আদা 11000 টকাৰ পৰা 14000 টকা, শুকান জলকীয়া 20000 টকাৰ পৰা 22000 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6200 টকাৰ পৰা 6600 টকা, চেনি 4700 টকাৰ পৰা 5400 টকা, তামোলৰ প্ৰতি পোণৰ শেহতীয়া বজাৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2180 টকাৰ পৰা 2580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2300 টকাৰ পৰা 2340 টকা, আৰু গোম ধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 2600 টকা। পাচলি আৰু বিভিন্ন মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, এইখিনিতে শুনো আহক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত।

প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।